0: हेलो
1: हेलो नमस्कार आज्ञा
0: नमस्कार
1: जयपुर कुंभार साहेब कहते हैं नवीन कुंभार
0: नवीन केमती अच्छा आपण बहुत दिन पर कथा हेले
1: आज्ञा चेष्टा करथले आज्ञा लागू नाही मी कार्यक्रम सुनुची जे लगाउछ लागू नाही
0: समस्तंकर से गोटे प्रॉब्लम लगाउची लागुनी
1: हां आज्ञा
0: ए तो पणी लागिला आपनकर फोन नवीन
1: हां आज्ञा
0: कौन कहिबे आजिर कार्यक्रम को आज आपण तो आमर पुरुणा श्रोता बहुत दिन ठो आपण रेडियो सुनुछंती
1: तो कार्यक्रम सब सुनुछ आज्ञा आज सकाल सुरभि कार्यक्रम मन मत सार कर बढ़िया लगला
0: धन्यवाद
1: द्वितीय भाग आज द्वितीय भाग
0: अच्छी
1: ভজন শুনছি কার্যক্রম কেতে কই হব না যেটি কার্যক্রম আসছে সব তো শুনছি ভালো লাগছে
0: আজ্ঞা বহুত বঢ়িয়া তো মো পছন্দ কো কাইকি ফোন করু না হাতি আপন
1: আজ্ঞা
0: মো পছন্দ কার্যক্রম কো কাইকি ফোন করু না হাতি
1: বহুত চেষ্টা করছে আজ্ঞা সে লাগু না আজ্ঞা সে বিলকুল লাগব না বহুত বড়িয়া থাকছে সেটি
0: আজ্ঞা আজ্ঞা ভিড় বহুত দেখিবা নবীন কুমারঙ্কর ফোন কেবে লাগুছি নবীন রেডিও সেট আপনার রাখিছন্তি না মোবাইল রে শুনন্তি রেডিও
1: না আজ্ঞা মোর রেডিও সেট আছে আজ্ঞা
0: সেট রে লগান্তি
1: ঘরে
0: বসিকি বড় যদি ফোন লাগুনি কার্যক্রম শুনন্তু
1: কার্যক্রম রেডিও দরকার আজ্ঞা রেডিও তো সব রেডিও নথিলে তো ভালো লাগবে না রেডিও চালছিব।